0: Ahan, safa safi kuribo lage. Gor osore pani han jama kurina dikhi hange itu han safa kuro lage. Mohan gor hande bishibak dikhia do gor bahar hande drum hande balti hande pani rakhina dikhe. Hulbi itu pani hange bishi deri inga rakhiwo dio na lage. Pani han botli kuro lage. Aru itu osor handu safa safi kuro lage. Nohile do letra han hushugule do itu mocho handu jaina itu pani hande jaina anda diwo pare aru itu anda dishule mohan itu pani du najanina cholai dishule do mohan tadera bimar du lagi jawole pare
1: amahan laga program hunya bela khan ge apnar laga last message ko bole mon thakile itu bi koile bishi khushi hobo
0: acha mohan borkhon pani gira laga somoide bishi hoshar thaiwo lage itu somoide bimar simar han alag alag bishi lagi jai তো ইটু সময় খান্দে মহান পানি খানবরা বেশি বিমার সীমা লাগি যাবি থাকে ইটু কারণে মহান পানি খান খা সময় ভালরা বইল গুড়ি না খাব লাগে গরম পানি খা ইটুই ভাল আছে খা লওয়া দে হলিবি ভাইটামিন সি নিচনা খান বেশি খাই মহান কারণে ভাল ভাইটামিন সি খান কোতে বেশি পাও গেলে তো মহান অরেঞ্জ নিচনা লেমন নিচনা নহলিবি হারি হারি সবজি খান দিবি মহান ভাইটামিন সি খান পাব পারে আর মহান ইটু গড় ওচৰ খান্দে হলিবি আগে কোৱা নিচিনা নালা খান থাকিলে তো নালা খান বি চাফা চাফি ৰাখিব দিব লাগে গড় ওচৰৰে পানী হাঙে জমা কৰি নাৰাখিব লাগে আৰু মহান বেমাৰ হৈছে গৈনা মহান দেৰি নাৰাখিব লাগে বেমাৰ হৈছে গৈনা জানিছে বোলে তো মহান হস্পিটেল খান্দে যায় না ভাল বা ডক্টৰ হাঙে মহানলা ট্ৰিটমেণ্ট কৰি না দাৱাই হান খাই লোৱাহি চবচে ভাল আছে আৰু হাত খান বি ভাল বা চাফা কৰি নাৰাখিব লাগে আগে কোৱা নিচিনা বেমাৰ বেছি দু মহান হাত লেতেৰা থাকি আৰা নাখুন খান লেতেৰা থাকি আৰা তাতে ৰা মহান বেমাৰ বি ওলাবলৈ পাৰে এইটো কাৰণে মহান নাখুন খান হলি বি খাটা কাটি নাৰাখিব লাগে আৰু হাত খান বি সময় সময়দে দলাই থাকিব লাগে নহ'লে হাত খান বাঢ়ি লেতেৰা হান মহানলা ভিতৰতে গুচি না ইটোৰা বেমাৰ ডাঙৰ বি ওলাই যাবলৈ চান্স বেছি থাকে
1: ক্ৰেভচন্য আপোনাৰ সময় পাই কিনে আজি আমাৰ লাষ্ট ষ্টুডিঅ'তে আহি কিনে এতিয়া ছিজন বা বৰষুণ পানী গিৰিয়া সময়তে বেমাৰ কিচিম ওলাই থাকে আৰু এইটো খান ওলাইলে আমাৰ খান কেনেকুৱা কৰিবলৈ লাগে এইটো খান চবটো একটা একটা কৰি কিনে আমাৰ খানকে কৈ বুজাই দিছে বেছি খুচি পাইছে শুনা বেলা খান বি শুনি কিনে জানকাৰী বেছি পাইছে বুলি আমি ভাৱনা কৰি দি আছে থেংক ইউ
2: থেংক ইউ
1: আজি ৰাতি আমাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰামতে বৰষুণ পানী গিৰিয়া সময়তে বেমাৰ কিচিম খান কি ওলাই থাকে আৰু কেনেকুৱা কৰি কিনে চাব লাগিব এইটো ওপৰতে ক্ৰেভচন্য কমিউনিটি হেল্থ অফিচাৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ কিটিমাৰ লগত ভিথৰাহে ইণ্টাৰভিউ লোৱা প্ৰগ্ৰাম এটা শুনিব পাইছে আজি ৰাতিৰ কাৰণে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰাম ইমানতে শেষ কৰি দি আছে
3: News, music and entertainment. FM 103 megahertz.
4: Apom nanging HIV ko AIDS yati ba ko rata ba ek hajar anya thari thange cha. HIV achamana ba ko hapa lira khamcho ba alanglang.
5: Kipa using ko HIV chingtang kara uchila yopa angwamate afrata ba ko apamayura uchitila proche thola ba nyemna yati re.
4: Atra aring maliba isana alimi kalapna.
5: Ipa yusihi Nagaland State AIDS Control Society ku matesore.
2: Welcome back, my dear listeners. This is Akashvani Kohima, FM Tragoban at 103 MHz. I hope wherever you are right now, you have started your day with a little smile. And maybe you've finished your tea as well. And just a reminder that take a moment to take a deep breath before life gets busy, all right? So, yes, this morning you're with RJ Veronica, keeping you company. So, yes, beautiful day starts with a beautiful song. So, this is Prayer by Celine Dion.

All right, here's another message. Good morning, RJ. 아직도 샨티 파라가나 호니보. 아직도 아루나찰 보나세. 아, 감비 추티아세. 아루 린 보르가나 보자비. 타누 앵티 지르포 타도 고팔 테론 from 홀롱이 테론 아롱 아루나찰 프라데시 이타나가. Well, 타누 아루 아프나라가 지만비 사티가나세. 아지 কি অরুণাচলতে বন আছে কইলে তো আপোনাৰ ঠিক আছে ভাল কৰি আৰাম কৰিবি আৰু ইয়েছ ৰেডিঅ'টো বন নকৰি কিনা দিনভৰ বহি থাকিবি আৰু ইন এ শ্বৰ্ট ৱাইল ফ্ৰম নাও এট 9:30 আপোনাৰ খানাগা ফেভৰেট হিন্দী ফিল্ম চংছ লাগা প্ৰগ্ৰাম আহিবলৈ আছে তো যি শুনিবি এতিয়া আপোনাৰ কি কৰি আছে চব তো কৰি কৰি কিনা বি শুনি থাকিবি নহ'লেবি এনেই একে লগতে বহি থাকিবি আমাৰ লগতে না অল ৰাইট আৰু এটা এটা মেছেজ আহি কিনা আছে দিছ ইজ সঞ্জু ছেমছন আই এম ইয়ৰ ৰেগুলাৰ লিছনাৰ ফাৰ্ষ্ট অফ অল গুড মৰ্ণিং আই হেড ওৱান ডাউট ডু ইউ প্লে চংছ আদাৰ দেন ইংলিছ টু কৈ আছে Well, Sanju, you said you are my regular listener, right? So, I'm sure you must be knowing it, right? Yes, I'm just kidding. But yes, we also have Hindi film songs. We play that. And yeah, we also play local artists.

ৱাৰ্ল্ড লিচনাৰ্ছ কাৰণ প্ৰগ্ৰাম চেচ কিউলেটে হৈছে তেওঁ এই প্ৰগ্ৰাম চেচটো শুনিব আপোনালোকে চনু নিগম লগা ৱাস্তে ফিল্ম আছে গৰম মচলা গীত লিখি হৈছে শামীৰ মিউজিক দিয়া হৈছে প্ৰীতম আৰু এইটো গীত লগতে প্ৰগ্ৰামটো চেচ কৰিয়া হ'ব কিন্তু সময় 10:20 হোৱালৈকে আপুনি গান শুনিয়া হ'ব ৱৰ্ল্ড নিউজ এণ্ড তাৰ পাছতে আকৌ ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰাম আছে ডেট ইজ আৰ জেষ্ট চইচ এণ্ড আফটাৰ ডেট মই আকৌ আপুনি গানকে লগ কৰিয়া হ'ব 11:30 with more Hindi film songs that is apni pasand gana is apni farmaish aapka farmaish git mane sms request program ase to them apni kan likhi gina pathai dibi to moi apni han karne bajai dibo well saying that itia time hoise moi apni han ke alvida kole itia karone to lok kori hobo ko 11:30 de so stay safe and stay tuned.

ৱেল লিছনাৰ্ছ, কাৰণ প্ৰগ্ৰাম শেষ কৰিবলৈ টাইম হৈছে, সেইটো কাৰণে প্ৰগ্ৰাম শেষতে শুনিব আপোনালোকে অৰিজিৎ সিং আৰু অন্তৰা মিত্ৰা লগা আৱাজটো আছে। ফিল্ম আছে দিলৱালে আৰু এইটো গীত কাৰণে লিখি কিনে পঠা আছে ৰিজ ও মাও গেট পৰা লিখি না পতা আছে। আই হোপ আই প্ৰনাউন্স ইট প্ৰপাৰলি। তাই এইটো গানা ডেডিকেট কৰি দিয়া আছে ৰাছিল এণ্ড মানিক ফ্ৰম বেংগালোৰ। আৰু থেংক ইউ চ' মাছ ৰিজ ও আপুনি লিখি কিনে পঠাই দিয়াৰ কাৰণে।

আপোনাৰ প্ৰনাউন্স কৰি আছে একদম আলাক শুনি থাকিব পাৰে, বাট আই হোপ আই এম প্ৰনাউন্সিং প্ৰপাৰলি। চ' এইটো গানৰ লগতে প্ৰগ্ৰামটো শেষ কৰি হ'ব, আৰু আকৌ নেক্সট দিনতেহে আকৌ আপুনি গান লগা প্ৰগ্ৰামটো, আপুনি গান মাঙিয়া গানটো আকৌ দুচৰা দিন দিব, এছ এম এছ ৰিকুৱেষ্ট প্ৰগ্ৰামটো থাকিব, তেতিয়া আকৌ বজাই দিব। চ' শুনি থকা চব কেবি থেংক ইউ চ' মাছ, আপুনি গান চব মানুহ লিখি কিনে পঠাই দিছে কিন্তু চব লাটো বজাবলৈ নাপাৰি যাইছে আজি, সেইটো কাৰণে আপুনি গান বিয়া নাপাবি কিনে মই আপুনি এনেকৈ মাং কৰি আছে। ত' কৈ দিয়ে নিচিনাই এতিয়া লাষ্ট গানা শুনি ল'ব, আৰু সময় 1 বাজি হোৱালৈকে আপুনি গান শুনি হ'ব এফ এম ৰেইনব' ৰিলে প্ৰগ্ৰাম, আৰু এফ এম ট্ৰেগাপানটো আকৌ 3 বাজিৰ পৰা শুৰু কৰি হ'ব। উইচিং ইউ অল এ ভেৰি গুড ডে'।

0: Yes, listeners, kan itu dah isya dhan dolat la film ba man balgi dekta huni la hushe Gina Kya Kishore Kumar Asha Bhosle la awaz de. To najani na time to khatam ho jase Julie Rudnick scholar kun ase mantai la de kotha kuilu wo aro taiki gana huni wo mun jase bhi tala request to Luina bajai de wo last bhi ho pare huli bhi let's see lakpal huli to dui tala wo paro noile ek tai hui jawo. So yes, so rukhya se caller ko nase huni wale rukhya se itya takto na punchi na se huli bhi hopefully ahiwa tai line de. So hello. Okay. Ito caller do connect kro par na huli hopefully next caller na connect kro. Okay, there we go. Hello.
1: Namaste.
0: नमस्कार स्वागत है एंड यस फर्स्ट थिंग फर्स्ट आपका नाम हमारे श्रोताओं को बताइए
1: गोलाघाट
0: सॉरी गोलाघाट पर कौन कैसे क्या अच्छा स्वागत ऐसे अपनी आज कार्यक्रम दे और एक बार स्वागत कर दिया से तो टाइम खत्म आसे तो फर्स्ट तो आपने की गाना सुनी बोले मुझे ऐसी धुली लो मुझे
1: गाना तो सुनी बोले ऐसे मिस्टर इंडिया
0: আই ইমান ভাল ফিল্ম বাচুজ কৰিছে তো কোনটো গানা শুনিব মন যাইছে আপুনি
1: হা
0: কোনটো গানা শুনিব মিষ্টাৰ ইণ্ডিয়া লা ফিল্ম বা
1: মিষ্টাৰ গানটো তো ফাৰ্ষ্ট যিটো মিষ্টাৰ ইণ্ডিয়া বুলি যায় সেইটো লগাই দিব
0: আচ্ছা তো মই মোলা খুশি সবচে খুশি ওলা বজাই দিব
1: আৰু যদি যে তাৰ মন তো ৰিজিট কৰিব লাগে আছে আমাৰ লেখন আছে তো আমাৰ কথা মতাই আছে আৰু সুনিতা বসু মতাই আছে ভাইকন মুন্না বি আছে আৰু আপুনি